আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহ। আলহামদুলিল্লাহ ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল্লাহ ওয়া আলা আলিহি ওয়া সাহবিহি ওয়া মান ওয়ালা, আম্মা বা'দ। Pendengar yang budiman, dimanapun saat ini Anda berada, alhamdulillah, segala puji bagi Allah yang telah memberikan kita kesempatan untuk kembali berjumpa. Semoga perjumpaan kita ini bermanfaat untuk menjalani kehidupan kita di dunia ini. Dan insya Allah pada kesempatan yang berbahagia ini, kita akan membahas mengenai